0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অহা আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক লোকভৱনত সৌজন্যমূলক সাক্ষাৎ। ৰাজ্যৰ কৃষিখণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ লক্ষ্যৰে কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাৰ পৰ্যালোচনা বৈঠক। বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত ৰক্তদান শিবিৰৰ আয়োজন আৰু টি20 মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত আৰু পাকিস্তান মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে প্ৰজন্ম চহৰীয়া। এতিয়া শুনক বিতং বাতৰি। অহা আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি ফেচবুক লাইভযোগে এই কথা প্ৰকাশ কৰে। তদুপৰি সুলভ মূল্যত চেনী, দাইল আদিও আগষ্টৰ পৰা জনসাধাৰণে লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই সন্দৰ্ভত জুলাইত উত্থাপন হ'বলগীয়া পূৰ্ণাংগ বাজেটত সবিশেষ উল্লেখ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
1: আজি মই আপোনালোকক আকৌ এবাৰ ক'ব খুজিছো যে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব। আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব আৰু আপোনালোকে অলপো চিন্তা কৰিব নালাগে। সেই ধৰণে আমি যিটো কম দামত চেনী বা দাইল দি আছিলো, সেই আঁচনি খনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম। অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম, সেই বিষয়ে আমাৰ পূৰ্ণাংগ বাজেটত আপোনালোকে শুনিবলৈ পাব। নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণা, আমি গোটেইবোৰ আঁচনি আগষ্ট মাহৰ পৰা আপোনালোকক দিয়া ব্যৱস্থা কৰিম আৰু তাৰ পিছত সমগ্ৰ সময়ছোৱাত আপোনালোকে এই আঁচনি নিৰৱ বিচ্ছিন্নভাৱে পাই থাকিব।
0: গুৱাহাটীৰ ৰিং ৰোডৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে আৰু কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ নিৰ্মাণৰ বাবে নিবিদা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। অহা এমাহৰ ভিতৰত নুমলীগড় আৰু গহপুৰৰ মাজৰ 18,000 কোটি টকা ব্যয় সাপেক্ষ সুৰংগ নিৰ্মাণৰ বাবে নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তদুপৰি বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈকে পথছোৱা 4টা লেনযুক্ত কৰাৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে আলোচনা কৰিছে বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। এই সাক্ষাৎকালত গুৱাহাটী বিমান বন্দৰৰ পৰা গৰল থাৰাপুৰ চাৰিআলিলৈকে পথছোৱাত এলিভেটেড কৰিডৰ নিৰ্মাণ কৰাৰ বিষয়েও আলোচনা কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে। শিলিগুৰিৰ পৰা শিলচৰ সংযোগী এক্সপ্ৰেছ হাইৱেৰ প্ৰথম পৰ্যায়ত 25,000 কোটি টকা ব্যয় সাপেক্ষে শিলচৰৰ পৰা বৰাপানীলৈ এই পথ নিৰ্মাণৰ আধাৰশিলা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰিছিল। দ্বিতীয় পৰ্যায়ত এই আঁচনিৰ বৰাপানীৰ পৰা গুৱাহাটীলৈ, তৃতীয় পৰ্যায়ত গুৱাহাটীৰ পৰা

0: শ্ৰীৰামপুৰলৈ আৰু চতুৰ্থ পৰ্যায়ত শ্ৰীৰামপুৰৰ পৰা শিলিগুৰিলৈ সম্প্ৰসাৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ এটা এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ বিষয়েও চিন্তা চৰ্চা কৰা হৈছে বুলি তেওঁ কয়। উন্নয়নমূলক সকলো কাম কাজ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে জনসাধাৰণৰ সহায় সহযোগিতা কামনা কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক লোকভৱনত সৌজন্যমূলক সাক্ষাৎ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালগৰাকীক সকলো ক্ষেত্ৰতে আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ডঃ শৰ্মাই শ্ৰীআচাৰ্যৰ সৈতে ৰাজ্যখনৰ উন্নয়ন, জনকল্যাণকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে লোকভৱনৰ সৈতে সমন্বয় বৰ্তাই ৰাখি আগবাঢ়ি যোৱাৰ বাবে ৰাজ্য চৰকাৰ দৃঢ়প্ৰতিজ্ঞ বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি গুৱাহাটী মহানগৰীৰ বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি আৰু প্ৰকল্পৰ স্থান পৰিদৰ্শন কৰি কৰ্ম আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। ৰাজ্যৰ কৃষিখণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্যৰে কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভিন্ন জিলাৰ কৃষি বিষয়া তথা অভিযান্ত্ৰিক কোষৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত কৃষকসকলৰ সমস্যাৰ বুজ লোৱাৰ লগতে কৃষকৰ চৰকাৰী পঞ্জীয়ন বৃদ্ধি কৰাৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়া হয়। তদুপৰি মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি বীজ বিতৰণ, গছপুলি আৰু সাৰ বিতৰণৰ বাবে বিশেষ ব্যৱস্থা কৰিবলৈও শ্ৰীহাজৰিকাই নিৰ্দেশ দিয়ে। তেওঁ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলক সঠিক সময়ত কাৰ্যালয়ত উপস্থিত হোৱাৰ লগতে নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। 15 দিনৰ ভিতৰত সকলো জিলা কৃষি বিষয়াই কৃষক উৎপাদক কেন্দ্ৰসমূহলৈ যাব লাগিব বুলিও মন্ত্ৰীগৰাকীয়ে কয়। তদুপৰি কৃষকক বীজ দেৰিকৈ দিয়া বিষয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে সকীয়াই দিয়ে। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিকে ধৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৃষিখণ্ডৰ সৈতে জড়িত প্ৰতিখন জনকল্যাণমূলক আঁচনিৰ সফল ৰূপায়ণৰ জৰিয়তে কৃষকসকলক উচিত মৰ্যাদা প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ উল্লেখ কৰে। বৈঠকত কৃষিমন্ত্ৰীগৰাকীয়ে কৃষকৰ উপাৰ্জন দুগুণলৈ বৃদ্ধি কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁ কয় যে ফল মূলৰ খেতি আৰু ৰবি শস্যৰ প্ৰতি কৃষকসকলক আকৰ্ষিত কৰিব লাগিব। এমাহৰ ভিতৰত ৰাজ্যৰ লাখ লাখ খেতিয়কক আনাৰস, বগৰী আৰু কঁঠালৰ পুলি দিয়া হ'ব বুলিও তেওঁ কয়। অনাগত সময়ত কৃষকৰ পঞ্জীয়ন বৃদ্ধি কৰাৰ লগতে কৃষক উৎপাদক সংস্থাৰ সংখ্যাও বৃদ্ধি কৰাৰ পৰিকল্পনা লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। তদুপৰি নতুন প্ৰযুক্তিৰ জৰিয়তে কৃষকক সহায় কৰিব লাগিব বুলিও শ্ৰীহাজৰিকাই উল্লেখ কৰে। অসমৰ কমেও 50% খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে কয়।
1: খেতিয়কক যদি আমি সহায় কৰিব নোৱাৰোঁ, খেতিয়কৰ যদি আমি উৎকৰ্ষ সাধন কৰিব নোৱাৰোঁ, খেতিয়কৰ ইনকাম যদি আমি ডাবল বা ট্ৰিপল কৰিব নোৱাৰোঁ, অসম আগুৱাই যাব নোৱাৰে। যোৱা 10 বছৰত কৃষি বিভাগে যথেষ্ট কাম কৰিছে, সেইটো অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু আৰু কাম কৰিবলৈকে নিশ্চয়কৈ যত্ন কৰিব লাগিব। নতুন টেকনলজি আনিবলৈ চেষ্টা কৰিব লাগিব, বীজ সময়মতে যোগান ধৰিবলৈকে চেষ্টা কৰিব লাগিব, জলসিঞ্চনৰ সুবিধা কৰি দিবলৈকে চেষ্টা কৰিব লাগিব, আৰু হৰ্টিকালচাৰ আৰু ৰবি শস্যক আমি সকলোতকৈ প্ৰায়ৰিটি দিব লাগিব। মানে ধানৰ ক্ষেত্ৰত যদি আমি কওঁ, যিটো খাৰিফ বুলি কয়, আমাৰ সাধাৰণতে খাৰিফত ধান খেতিয়ে কৰে, ধান খেতিত বহুত প্ৰফিট নহয়। কিন্তু যদি আমি ৰবি খেতি কৰোঁ, মানে যদি চব্জিৰ খেতি কৰোঁ, তেতিয়া যথেষ্ট লাভান্বিত হয় কৃষক। যদি আমি অলপ ডিটেইলছত যাওঁ, ধান খেতি কৰিলে এবিঘা মাটিত এগৰাকী কৃষকে 15,000 টকা লাভ পাব পাৰে, খুব ভাল ধান হলে। কিন্তু যদি আমি যদি ৰবি খেতি কৰোঁ, শাক পাচলিৰ খেতি কৰোঁ, সেই একেজন কৃষকে এবিঘা মাটিত 70-80 হাজাৰৰ পৰা 1,00,000 টকা পৰ্যন্ত লাভ কৰিব পাৰে।
0: আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
2: বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হয়। ৰক্তদানৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে মানৱতাৰ বাবে এটোপাল ৰক্তদান কৰক, জীৱন ৰক্ষা কৰক। বিশ্ব ৰক্তদাতা দিৱসৰ সৈতে সংগতি ৰাখি আজি ডিফু ক্লাবত ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। ডিফু ক্লাব, মাৰোৱাৰী যুৱ মঞ্চ আৰু সামাজিক সংগঠন স্বপ্নলোক সমাজৰ সহযোগত আয়োজিত এই শিবিৰত বিভিন্ন লোকে স্বেচ্ছাই ৰক্তদান কৰে। এই শিবিৰত ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ৰক্তকেন্দ্ৰৰ চিকিৎসক কৰ্মচাৰীসকলে সহযোগ কৰে। দৰঙতো আজি মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৰক্তকেন্দ্ৰৰ উদ্যোগত স্বেচ্ছামূলক ৰক্তদাতা আৰু ৰক্তদান সংস্থাৰ প্ৰতিনিধিক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ লগতে ৰক্তদান সজাগতামূলক শোভাযাত্ৰা, সভা আদিৰ আয়োজনেৰে বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয়। যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত অনুষ্ঠিত ৰক্তদান শিবিৰত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ৰূপজ্যোতি কুৰ্মীকে ধৰি বিভিন্নজনে অংশগ্ৰহণ কৰে। শ্ৰীমাৰ্ঘেৰিটাই ৰক্তদান কৰা স্বেচ্ছাসেৱকসকলৰ নিস্বাৰ্থ সেৱাৰ প্ৰশংসা কৰে। এই দিৱসৰ সৈতে সংগতি ৰাখি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰিয়াল আৰু ৰুদ্ৰাক্ষী নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানে 56 বাৰকৈ ৰক্তদান কৰা জিলাখনৰ বসন্ত দত্ত নামৰ লোকজনক বিশেষভাৱে সন্মানিত কৰে। নগাঁও জিলাৰ শ্বহীদ ভোগেশ্বৰী ফুকননি অসামৰিক চিকিৎসালয়ৰ

0: উদ্যোগত আৰু মাৰোৱাৰী যুৱ মঞ্চ তথা মাৰোৱাৰী সন্মিলনৰ সহযোগত ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত পৰৱৰ্তী সময়ত স্নাতক পাঠ্যক্ৰম চাৰিবছৰীয়া হোৱাৰ পাছত শিক্ষাৰ্থীসকল কোনো অসুবিধাৰ সন্মুখীন নহয় বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। কালি মন্ত্ৰীগৰাকীৰ সৈতে গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম মহাবিদ্যালয় অধ্যক্ষ পৰিষদৰ এটা দলে এই বিষয়টো সন্দৰ্ভত আলোচনা কৰে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে চাৰিবছৰীয়া পাঠ্যক্ৰমক লৈ অহেতুক চিন্তাৰ প্ৰয়োজন নাই আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি সুস্থ পৰিকল্পনামতে আৰু শিক্ষাৰ্থীৰ সুবিধা হোৱাকৈ এই পাঠ্যক্ৰম ৰূপায়ণ কৰা হ'ব। এই অনুসৰি চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰম কৰা সকলে পোনপটীয়াকৈ গৱেষণা জড়িত হ'ব পাৰিব নাইবা স্নাতকোত্তৰ পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব। কোনো শিক্ষাৰ্থী ইচ্ছুক নহলে চতুৰ্থ বৰ্ষ সম্পূৰ্ণ নকৰাকৈও ডিগ্ৰী লাভ কৰিব পাৰিব বুলি তেওঁ কয়।
1: আমি এন ই পিৰ অধীনত যি চাৰিবছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম আমি মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত আৰম্ভ কৰিছিলো, সি এতিয়া চতুৰ্থ বৰ্ষত ভৰি দিছে। আৰু ইয়াক লৈ থকা কিছু কনফিউজনৰ বিষয়ে আমি যোৱাকালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ গোটেই টীম আৰু অসম মহাবিদ্যালয়ৰ অধ্যক্ষ পৰিষদ তেওঁলোকৰ লগত আমি যৌথভাৱে বিষয়টো আলোচনা কৰোঁ। অতি সাধাৰণ কথা যে যিটো চাৰিবছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম, ইয়াত এন ই পিয়ে সুন্দৰভাৱে ব্যাখ্যা কৰিছে, যিসকলে তিনি বছৰত ছটা ছেমিষ্টাৰ সম্পূৰ্ণ কৰিব, যাক কেৱল ডিগ্ৰীটো লাগে, গ্ৰেজুৱেশ্যন লাগে, তেওঁলোকৰ গ্ৰেজুৱেশ্যন থাৰ্ড ইয়াৰত কমপ্লিট হৈ যায়। আৰু থাৰ্ড ইয়াৰত তেওঁলোকৰ গ্ৰেজুৱেশ্যন কমপ্লিট হলে বিশ্ববিদ্যালয়েও তেওঁলোকক গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট দিব। চতুৰ্থ বছৰটো হল ডিগ্ৰী উইথ অনাৰ্চ বা ডিগ্ৰী উইথ ৰিচাৰ্চৰ কাৰণে। এতিয়া অনাৰ্চ ৰিচাৰ্চৰ কাৰণে কেনেকুৱা ফেকাল্টিৰ অৰ্হতা থাকিব লাগিব, এইটোক লৈ কনফিউজন হৈছিলে। ইয়াত যিটো আণ্ডাৰ গ্ৰেজুৱেট পৰ্যায়ৰ গৱেষণা, সেই গৱেষণা পি এইচ ডি পৰ্যায়ৰ গৱেষণা নহয়। গতিকে ইউ জি চিয়ে যিটো পি এইচ ডি পৰ্যায়ৰ গৱেষণাত যেনেকুৱা ফেকাল্টিৰ অৰ্হতাৰ কথা কৈছে বা গাইডৰ অৰ্হতাৰ কথা কৈছে, সেই অৰ্হতা ইয়াত প্ৰযোজ্য নহয়। কিন্তু এইটো ইয়াত চাৰিবছৰীয়া যিটো অনাৰ্চ বা ৰিচাৰ্চ, এইটো কৰাৰ পাছত যিসকলে মাষ্টাৰ্ছ বিচাৰে তেওঁলোকে আকৌ এবছৰ মাষ্টাৰ্ছ কৰিব পাৰিব।
0: দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ জিৰ'লেণ্ডত বিগত প্ৰায় চৌধ্য ঘণ্টা ধৰি নজন বাংলাদেশী নাগৰিক আবদ্ধ হৈ আছে। তেওঁলোকৰ মাজত দুগৰাকী মহিলা আৰু দুটি শিশু আছে বুলি আমাৰ মানকাছৰ সংবাদদাতাই জনাইছে। বাংলাদেশী নাগৰিক কেইজন যোৱা 10 জুনত দালালৰ সহযোগত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ পাছতে আৰক্ষীৰ ওচৰত ধৰা পৰে। ইয়াৰ পাছতে আজি পুৱতি নিশা মানকাছৰৰ চাহাপাৰা বি এছ এফ শিবিৰৰ এলেকাৰে 3 জন আৰু চালুৰচৰ সীমান্তৰে 6 জন বাংলাদেশী নাগৰিকক বিতাৰণ কৰা হয়। এই সন্দৰ্ভত দিনৰ 11 বজাত বি এছ এফ আৰু বি জি বিৰ মাজত বৈঠক হয় যদিও ইয়াত কোনো সিদ্ধান্ত নোহোৱাত লোককেইজন সীমান্ততে আবদ্ধ হৈ থাকিবলগীয়া হয়। বি জি বিয়ে সম্প্ৰতি অবৈধ নাগৰিককেইজনক চমজাই নোলোৱাত তেওঁলোক সীমান্তৰ জিৰ'লেণ্ডতে আবদ্ধ হৈ আছে। এন ডি এ চৰকাৰৰ 12 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশজুৰি ৰূপায়িত হৈ থকা বিভিন্ন কাৰ্যসূচীৰ সমান্তৰালভাৱে অসমতো ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হৈছে। ধেমাজি জিলাৰ ঘুগুহা দৌল প্ৰাংগণত বিজেপিৰ মাছখোৱা মণ্ডলৰ উদ্যোগত আজি এই উপলক্ষে স্বচ্ছতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচীত চিচিবৰ গাঁৱৰ বিধায়ক জীৱন গগৈ, জিলা বিজেপিৰ সম্পাদক প্ৰণৱ দাসকে ধৰি অন্যান্য কৰ্মীসকল উপস্থিত থাকে। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিশ্বাস, উন্নয়ন আৰু জনকল্যাণৰ 12 বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে মাজুলী জিলাত বিজেপিৰ কৰ্মকৰ্তাসকলে আজি প্ৰগতি পথ যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে। গড়মূৰ তিনিআলিৰ পৰা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ চৌহদলৈ উলিওৱা এই যাত্ৰাত বিজেপিৰ জিলা সভাপতিকে ধৰি ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। দেশজোৰা এই অভিযানৰ অংশ হিচাপে শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্যই শিলচৰ বিধানসভা সমষ্টিৰ বিভিন্ন মণ্ডলৰ জ্যেষ্ঠ নাগৰিক, সমাজৰ বিশিষ্ট ব্যক্তি আৰু শুভাকাংক্ষীসকলক সাক্ষাৎ কৰে। যোৰহাট জিলাতো সংখ্যালঘু মৰ্চাৰ উদ্যোগত এন ডি এ চৰকাৰৰ 12 বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি স্বচ্ছতা অভিযান চলোৱা হয়।
2: গুৱাহাটীৰ এটা সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ সৌজন্যত অহা 5 জুলাইৰ পৰা 12 জুলাইলৈ সদৌ অসম ভিত্তিত 11 বাৰ্ষিক গ্ৰীষ্মকালীন অভিনয়, নৃত্য আৰু সাহিত্য চৰ্চা কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাত বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা মৃদুল চুতীয়া, গুণাকৰ দেৱগোস্বামী, সত্যেন শৰ্মা, মৃণাল হালৈ, মনীষা শৰ্মা, ৰাজু ৰয়, হেৰম্ব শৰ্মা আৰু জিন্তু নেৱাৰ প্ৰশিক্ষক হিচাপে থাকিব। কামাখ্যা গেট দুৰ্গা সৰোবৰ বিদ্যাপীঠ প্ৰাংগণত হ'বলগীয়া এই কৰ্মশালা পুৱা 10:30 বজাৰ পৰা আবেলি 4:30 বজালৈ অনুষ্ঠিত হ'ব। প্ৰশিক্ষণ শিবিৰত মঞ্চ, চলচ্চিত্ৰ, নৃত্য আৰু সাহিত্য বিষয়ত প্ৰশিক্ষণ দিয়া হ'ব। স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীসকলৰ বাবে ইণ্টাৰ্ণশ্বিপৰ সুবিধাও আছে। আবেদন পত্ৰ জমা দিয়াৰ শেষ তাৰিখ 3 জুলাই। কৰ্মশালাৰ সামৰণি অনুষ্ঠান উপলক্ষে 2খন নাট মঞ্চস্থ কৰা হ'ব আৰু পঞ্জীয়নভুক্ত প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব। বেংগালুরুত অনুষ্ঠিত ষষ্ঠ বি চি এ আই ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত কস্তুৰী শৰ্মাই দুটা সোণৰ পদক জয়েৰে ইতিহাস ৰচনা কৰিছে। কস্তুৰীয়ে 70 কিলোগ্ৰাম শাখাত বাওঁ আৰু সোঁ দুয়োখন হাতৰ পাঞ্জাতে সোণৰ পদক অৰ্জন কৰে। এই জয়ৰ সুবাদত কস্তুৰী একেৰাহে তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰীয় চেম্পিয়নৰ খিতাপ জয় কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে। আই চি চি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি বাৰ্মিংহামৰ এছবেষ্টনত হ'বলগীয়া এখন খেলত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। মহিলা টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পাকিস্তানৰ বিৰুদ্ধে উন্নত প্ৰদৰ্শন কৰি অহা ভাৰতে শেহতীয়া 16খন খেলৰ ভিতৰত 13খনতে জয়লাভ কৰিছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি গ্ৰুপ ইৰ এখন খেলত জাৰ্মানী কুৰাচাওৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন আমেৰিকাৰ হিউষ্টনত ভাৰতীয় সময় অনুসৰি নিশা 10:30 বজাত আৰম্ভ হ'ব। ডালাছত হ'বলগীয়া আন এখন খেলত আজি নিশা 1:30 বজাত নেডাৰলেণ্ডছ আৰু জাপান মুখামুখি হ'ব। ইয়াৰ পূৰ্বে আজি গ্ৰুপ ডিৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই তুৰ্কীক 2-0 গলত পৰাস্ত কৰি বিশ্বকাপত নিজৰ যাত্ৰা আৰম্ভ কৰে। অহা আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক লোকভৱনত সৌজন্যমূলক সাক্ষাৎ। ৰাজ্যৰ কৃষিখণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ লক্ষ্যৰে কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাৰ পৰ্যালোচনা বৈঠক। বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত ৰক্তদান শিবিৰৰ আয়োজন। আৰু টি টুৱেণ্টি মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত আৰু পাকিস্তান মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে।
3: শ্ৰোতাও আপ সুন ৰহে থে আকাশবাণী কে গুৱাহাটী কেন্দ্ৰ সে সন্ধিয়াৰ আঞ্চলিক বাতৰি। ফ্ৰিকুৱেন্সি মডুলেশ্যন 100.2 MHz পৰ ইয়ে হে আকাশবাণী কা হাফলং কেন্দ্ৰ। আইয়ে আব হম স্থানীয় ভাষাও কো জারি ৰখতে হুৱে আনন্দ লেতে হে ডিমাছা কাৰ্যক্ৰম কা ওৰ সুনতে হে কুছ আধুনিক গীত গায়ক কলাকাৰ হে প্ৰশান্ত হাগজাৰ ওৰ উনকে সাথী।